আপনার গায়ে লাল শহীদ হয়ে গেছে, মাতাজি ভি শহীদ হয়ে গেছে, মহারাজ নে কাহিনী কা বোঝা উঠে আয়ে। মহারাজ কেন্দে ਸਾਹਿਬ ਬਣਾਇਆ ਜਾ ਰਿਹਾ ਹੈ। ਸ਼ਕਤੀ ਭਰਤੀ ਦੇ ਕੇਂਦਰ ਜਿਵੇਂ ਗਲਤੀ ਭਰਤਾ ਸੀ ਸਭ ਜਰਨੈਲ ਸਿੰਘ ਨੇ